0: या टुबो देमो
1: ओ देमो
0: या चो तेरंग ले सना शिक दले लवा से तिन जा गलंग बी फा खि लोरी ड ग्लोरी से गुनु ग मान द सजा कर दीन
1: ओ दे छो गोंदम बा ता छतोवा फमो रोमा ता छमे रोमा ता छेरंग रोमा ता लमन जाला में ते रोमा फव रोमा ला सुपायो ना लक्ष्य से कोई
0: यरे
1: ऑल इन से जिमे ना दाग
0: ཁྱི དང ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ